ခင်ဗရာစတဝါကိုဗမဲတာပတိချေပကဲမိုင်ရိုတီချင်ဘာကိုကွဲတာပကဲဂျေယာတမတိကိုဗမဲစင်ထရယ်ဩစိုတျောတမ်နေကိုစီရတာဂျိုဆက်ရိုတီချင်ငေဂျိုဆက်ရိုတီချင်ငေဘေဆဘေညကိနေအင်္ဂရာဝေတနီကိုစီရတိုင်းကေရာမ်ဘေဂျမမောစတာကိတမနာဂေငေဟရာဝေတာပတိစပကင်းနီအင်္ဂါအာဂိုကိမကင်ကေရာဘေနေကေတိတိုင်းမီလိုရတာဂေငေကေနူဂျာယင်အစီဂီမောင်ဘောတမ်အမ်ဘဆနာဘနဘတာရတေတ်ကို07273 3 6 0 7 2 7 3 3 3 6 8 9 0 7 2 7 3 3 3 6 8 9 ओ सोचियो ता नेगो सिरता जोसेफ रोटिच नेगिबेत सबेनी अगेने एंगरावेत नेगो सिरताई के आरंभे जुम मोस्टर की तमन आगेंगे हरावेत आप सब के नीनी एंगा आगो के मकिन के रबी शके देता मिलो ने तागे के नु जाएंगे आसी की मांग बोरता एंबेसा ने बने बता रहे थे को 0727 3 3 3 6 8 9 0727 3 3 3 6 8 9 को चिलो इस चेपकोन किसा मांग का मिनिने ताप के ओ